phun cá hóm làm sao cô cái này tông này cho tôi ta không có để mặt cái chính sang nó khác lại ô ở phun cá chăng giờ đâu nó được cho tôi nó cái hầm cái nó tông mày này này ào phun cá chăng giờ đâu cho tôi nó phát sinh bức hình hầm sắc mày áp phơi thì nên bàn đó nói chuyện thằng ấy tông ô nó được bàn được này tông bây giờ sáu sáu phần đó mẹ cái hạt cho FM chuyện tàu তিনি পান্ডাও নুনি লগি তঙ আং শিল্পী তিনি পান্ডাও বহেন চিন শালকামা পান্ডানি কক প্রথমান রকি ককলাম শালাই নাই নরি যতন অতি আর তং বাইদি ফিয়া পান্ডা চেংনানি শিকাং চিং পুইলা ফাসিং খনালাই না তিনি নি পুইলা চেং সামুং রসাপ মুং রসামুনি ইয়াগলো চিং শালকামা পান্ডাও কি ফিলি ফাই নাই আৰু নৰ পাণ্ডাখনে তং বয় সাৰা সপইন দক মেগা হাৰ জ' এফ এম উজ্জয়ন্ত তিনি জুন তালনি শাল চকু আও তিনি শাল যতনি বাগি ন কাহা মুংথং যতনি বাগি তং থক তুবি ফাইতং অ কক নক চাই চেঙি তঙ চিনি তিনি ফুংনি এফ এম পাণ্ডা